ପାଇ ମୋ ଦାତିଡ଼ି ନିତ ହୃଦୟ ରଖା ସମ୍ଭାଳ ଫରିଦା ବାର ପରାୟ ବେସଣା ସାଇଁ ମୁଝେ ନା ଦେ ଯେ ତୁ ଏମେ ରଖସି ଜିଓ ଶରୀର ଲେ ଧନ ବାହିଗୁରୁ ସାହେବ ଜୀ ଏକ ଓଅଙ୍କାର ସତନାମ ਕਰਤਾ ਪੁਰਖ ਨਿਰਭਉ ਨਿਰਵੈਰ ਅਕਾਲ ਮੂਰਤ ਅਜੂਨੀ ਸਹਿ ਭੰ ਗੁਰ ਪ੍ਰਸਾਦ ਰਾਗ ਸੂਹੀ ਮਹਲਾ ਪਹਿਲਾ ਚੌਪਦੇ ਘਰ ਪਹਿਲਾ ਭਾਂਡਾ ਧੋਏ ਬੈਸ ਧੂਪ ਦੇਵੋ ਤੋ ਦੁੱਧ ਹੈ ਕੋ ਜਾਵੋ ਦੁੱਧ ਕਰਮ ਫੁਨ ਸੁਰਤ ਸਮਾਇਣ ਹੋਏ ਨਿਰਾਸ ਜਮਾਵੋ ਭਾਂਡਾ ਧੋਏ ਬੈਸ ਧੂਪ ਦੇਵੋ